0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু, খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক, চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী, বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 77 ৰাণত জয়লাভ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি কাৰ্যসূচী আমি পাইছোঁ, সেই অনুসৰি পুৱা 10:15 বজাত তেখেত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। তাৰপিছত তেখেত পোনে পোনে নাৰেংগী হেলিপেডলৈকে আহিব আৰু নাৰেংগীৰ পৰা তেখেত বাই ৰোড খানাপাৰা ফিল্ডলৈকে আহিব। তাত তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচলৰ নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NH-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, জে চি বি, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27 মই কৈছোঁ আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে। এই অঞ্চলটোত স্মল শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, জে চি বি, সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NH-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
0: টিভিকেৰ মুৰব্বী চি জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাঁৱতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি

0: কৰিছে। ন্যায়ালয়ে সমগ্র বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা দুখন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কালি এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানত ঘোং, ৰয়েল বেংগল টাইগাৰ, গঁড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। উদ্যানখনৰ জীৱ জন্তু আৰু জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ উদ্যানখনলৈ আগমন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত দুটা ঘোঙৰ পোৱালীয়ে উমলি থকা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰিছে বুলি আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে প্ৰতিবেদনযোগে প্ৰকাশ কৰিছে।
1: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সঘনাই ব্লেক পন্থাৰ তথা খং প্ৰজাতিৰ বাঘৰ নান্দনিক দৃশ্য দেখি পৰ্যটকসকলে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষত বিগত কেইবাদিন ধৰি দুটাকৈ খঙৰ পোৱালী সকলোকে আমোদ দিয়া আহিছে। কেতিয়াবা যদি ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত ব্লেক পন্থাৰ বিচৰণ লৈ স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে উৎফুল্লিত হৈ পৰিছে। একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঠেকিয়াবটীয়া বাঘৰ মুক্ত বিচৰণেও পৰ্যটকক আমোদ দি আহিবলৈ সক্ষম হৈছে। আনহাতে কিছুদিন পূৰ্বে এটি কণমানি হাতীৰ পোৱালী মাতৃৰ সৈতে উমলি জামলি থকাৰ দৃশ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমণ কৰিবলৈ অহা দেখি বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাতৃ আৰু কণমানি পোৱালিটোৰ এক নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও পৰ্যটকৰ দলে আনন্দত আত্মহাৰ হৈ পৰিছিল। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণৰ কামত সততে নিয়োজিত হৈ থকা স্বেচ্ছাসেৱী সংগঠনসমূহৰ সৈতে তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াভাৱে ব্লেক পন্থাৰ বাঘৰ লগতে অন্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে।
0: ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোক সংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপাৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিব্ৰুগড় আৰক্ষীয়ে আলফা স্বাধীনৰ নামত ধন দাবী কৰা 3জন যুৱকক আটক কৰিছে। যুৱক 3জনে ডিব্ৰুগড়ৰ এজন চিকিৎসকক 60 লাখ টকা ধন দাবীৰে ফোন আৰু এছ এম এছ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানকালত কৃষ্ণমণি চেতিয়া, জিন্তু গগৈ আৰু সঞ্জয় গগৈ নামৰ যুৱক 3জনক আটক কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱে প্ৰকাশ কৰে। যুৱককেইজনে সংগঠনটোৰ অসীম অসমৰ নামত ধন দাবী কৰিছিল। আৰক্ষী অধিক তথ্যৰ বাবে 3জনক মৰাণ থানাত ৰাখি জেৰা কৰি আছে। নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত গুৰুতৰভাৱে

0: আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা ভূঞাৰ আজি পুৱা মৃত্যু হয়। যোৱা 24 এপ্ৰিলৰ নিশা এটা 5-জনীয়া ডকাইতৰ দলে নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি পতি পত্নীক আক্ৰমণ কৰাৰ লগতে বাসগৃহত লুটপাট চলাইছিল। ডকাইতৰ দলটোৱে ৰদেৰে মৰিয়াই চিকিৎসক দম্পতীক আঘাত কৰাৰ ফলত ডাঃ শইকীয়াৰ পন্নী ৰূপৰেখা ভূঞা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি দিনৰ 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশ ল'বলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই 155 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মহকুলি চাপৰিত জিলিকিল ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ শুভেন্দ্ৰ অধিকাৰীৰ, বাজপেয়ী ভৱনত আজি নেতা নিৰ্বাচনৰ আনুষ্ঠানিকতা আদি বিভিন্ন বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। টিবি কেৰ প্ৰধান চি জোচেফ বিজয়ক ৰাজ্যপালে তামিলনাডুত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। জে পি নাড্ডাৰ উপস্থিতিত আজি ৰাজ্যত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। চাৰিকৰীয়া নৈৰ পাৰত ঐতিহাসিক মহকুলি চাপৰিত অনুষ্ঠিত ফাট বিহুত সংগীত জগতৰ নক্ষত্ৰ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই বাতৰি দৈনিক অসম কাকতৰ। অহা 12 মে'ত ক্ষুদ্ৰ মন্ত্ৰীসভাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। প্ৰদেশ কংগ্ৰেছত শীঘ্ৰে সাংগঠনিক সাল সলনি, সলনি নহয় সভাপতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰবোৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত সতৰ্কতা জাৰি কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে মহানগৰীৰ বিশেষ স্থানত পাৰ্কিং, নো পাৰ্কিঙৰ ব্যৱস্থাৰ নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। বাক্সা জিলাৰ পৰা আমেৰিকালৈ বুজন পৰিমাণৰ বিশুদ্ধ মৌ ৰপ্তানি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন সেনা সৰ্বাধিনায়ক পদত লেফটেনেণ্ট এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: বতৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰ

টাইটেলসলৈ ৰপ্তানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটেলছৰ 77 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ইভা মহন্ত। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। নতুন চৰকাৰ পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টি ভি কেৰ মুৰববী তিৰুচি যোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মংগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আইজক চীনত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু হাইপাৰ কিকেল প্ৰতিযোগিতাৰ আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

0: Yapan, Kabor Ipon, Abangpu, Atum, Ansuse, Kabor Iji Yapan, Ilitum Tame, Rabdun Nangpu. Alangitum Kabor Iaputak, Ardi Kipi Ang Tegason, Alangitum Keto Kitab Tame, Hemtun Tinta, Namdun Si, Hemalong Kibi, Lapen, Lang Ponangji, Ate Ili Karbi Pulote, Karbi Alamben Keto Akitab Epakta Avi Pulote Kosonlo. Lasi Pinike, Emetang Alam Pachetang Jiapan, Ang tek ason, karbi alampen ketawa kitab hei hui nam dun si RD Pipon Loneng.
1: Lapuan apor ng litum. Lam jirang deng along pen. Emethang alam kaching hon lapen alie putak tapan bipen lam jir kitan arjulong itanglo. Lam jira jay meke lapuan si kang toniglo. Nangli tum jai me kar jubom laki Akashwani dipu along pen.
2: पता है न्याय विभाग भारत सरकार ने गरीब और जरूरतमंदों को न्याय दिलाने की प्रक्रिया को किया और भी आसान।
3: हाँ बिल्कुल, टेलीलॉ और न्याय बंधु सेवाओं का हो गया है एकीकरण।
2: अब चाहे टेलीलॉ के माध्यम से मुफ्त कानूनी सलाह लेनी हो
3: या न्याय बंधु में पंजीकृत वकीलों से कोर्ट में निःशुल्क कानूनी सहायता के लिए जुड़ना हो,
2: अब दोनों एक ही ऐप पर। डाउनलोड करें आज ही टेलीलॉ फॉर सिटीजंस मोबाइल ऐप अथवा लॉग इन करें www.tele-law.in या अपने नजदीकी सीएससी सेंटर से संपर्क करें। न्याय विभाग भारत सरकार द्वारा जनहित में जारी।
1: लाके आकाशवाणी दीपू नोना दुंथु संगपिमा राजाय मेक दम अलोंग दम इग्लोनांग लबंग सोजाय मेक अंग देंग अलोंग पेन Kipir ketak pen ison kereng iawar saya putak inut kipir ketak ketak serbang pi anima tok bipi la pen hutbang funder teron tumang bong cihu cipu dalam jir arjuik senang.
4: Pinia jai mek lakke suar lo tum keklem ke dam kiphir ke thak asaya mu alam le che thandam lo nang. Me thang aphan akenang sot pe rita eson lo. Lasi pini kiphir ke thak pen me thang aphan pe ri joy ke pen koson si keklem nang jima pura kachini jia phan si kabor ipon. Lasi non ilitum aphan than pachini pon jia bang phi lakke sang pi anima tok bipi. Alang lita inut kiphir ke thak sera bang phi iglo. Lasi alang lista me kachopha teng pen dak studio Orlo microphone thing no nai ni tanglo lasini nangli phan akashwani dipu hin pen mate radio karjuara do ana hin pen sita me kardom nang pajer iklo
1: kardom
4: tangte non ilitum alangli kosonsi ke klem ke dama mate kosonsi klem nang jima pule arjudun lo nang lasini nangli phan aprangsi karjupon ekji ke la puen lo nangli commentu mate ko anarta hut pen si ki phir ke thaga sai ke klem pang sing pon lo
5: Nili men ke onimatok bipi ke do ke dar dipurong tharve nili ke thak ke charli ke bihek pen la hai bihek pen la bang pe ke tha okor jang tum pe ni pe thak lote hona di hang dun dun mati ol hai hang on po ingel hai si charli lo amang sob guti ta ni je
4: kalang mo tang te ni nang li ke thak charli chang ke hona di pen si ka charli la pulam
5: hona di pen
4: mesen lani
5: mane hadi bihek ang ko pen pe tha ni hang o la singe di hon hai thala okor jang tum hang nun po ingel লাসেডি মারটুন প পাথারি প রান প থাক প দিতি এঙ্গে স্কুল ডোন দাদি আহত পেন কে ইনিং হাং হে দাদ দিতি থেরাং না থাক রং প কেলা পেন হেডি থাক বম ল এঙ্গে থে ল ইনিং জে লা ইউনিফর্ম হাই তাই নিজে সে থাক ইনিং জে থাক ল এঙ্গে সোট পেন হেডি কে থাক লাং মে সেন পুলে হে ইনিং জে মে নি মে নি জি জিন নি ল হে বাং লাং মে সেন পু প এঙ্গে নাং নাম দুন প হা সোট পেন তা
4: আসল পেন্টানাং লি পুথাক বম জজর জলাং বম লা পুহেনি দে
5: ব্যাং ব্যাং পো থেক লং পো নি ফান্দা দে ইবু পহে নি ব্যাং জর জি পু পো সামে নাং জর থা নাং সিমেন জি পু পং কে পন দে জিতি
4: তং তে নি নাং লি পসনা থেরাং মান সি কে থাক ল
5: কে চার নি চেং কে গাচি বুর সি থাক কে দাক সে দি আমাং কে চার লি থা দি এক দ আজা দা দে ল দে আমাং কে তুর তাব লাই সি পে থা আমাং তুর ঠিপ ল চক মা চক জে মা সন জা হে কাচি বুর থেরাং থাক ল ভিয়ং কো পেন কে ইন কে নন আন বাং কে কল পেন সে থাক বম পিনি কাম প্লাক বনয় পে কক বনয় ইনকে সেলেং আপে পোহো আর লেং চয় লাইন তা সব কল পেন আংসে থাক ঝাকে জ্বর পো আর ঝাকে নিজে জামরং লসন ল পোহো তা লসন ল গামোসা হাই তা লহে এবং নাং নাম দুন পে নিলি গিয়া দোকান বিবে এনে পু কে থাকছে ব্যাং হ্যাঁ দি নাং রাইডুন এটিটিক

0: 엄마 바로 플리 에빠
1: 이빠 바로 플리.
0: 에빠 바로 플리 라벤 할라 고톤도 만케 바로 포 라선 하트 마잉 삼돕 마티 아딘 방케 안타 마슬라이트 마딘 옹 고톤 게 마네 이메오 잉 삼돕 마티디
1: 그래.
0: 강 삼모테 엔메 게 팽오 호테 엔메 할라 고톤 방케 마슬라이트 마 방모테 라강 삼홀 방시 라 투마이 키 엔메 룽 고롬데 니잉 택소 부헤 잉 택소 부테 엔 올헤 안타 논 방케 라이타 라이센 투 픽 잘로 논 방에 비시케 라시 라이피 타게 조르 알레도 알레도 오피 타헤 닐리방 탕 범로포 알레도 라시 논 우웨 기미돔 테딘 라이 찰리 테 부이닝도 헤
1: 그런
0: 찰리 응퉁 오 찰리 낭 탄타 부테 탄지 닐리마타
1: 미세나미 마네 논 낭리 까마타포노 방케 오위기 미에톰 낭리 롱낭 찰리 둔지 스타메 낭리 방케 탄번지 판스타메 제식폰 라풀마니
0: 제 식폰 네 마마 케 뱅지 마마 찰리 지 뱅오 부자 닐리 방헤 나벤
1: 미세나미
0: 헌 바타리 택 저단나 쩍 레기레기 택섭 굿데 닐리 섭탄 에지 라오베기 미둠 헤넌 기스만 둠 찰리 지 부르세 뱅오 부뱅봄 헤 넌 바니 부차리 포 택로테 담포 아헴제 택담 포 조조르 포 라선노 라세 뱅오 마마 찰리 제둠 스타미 스니리 하다 이제 식딩 헤 잉홍 라둠판헤
1: 당테니 나랑리 메탕 굴랏강 푸지아선 마테 강 푸탕아선 도마니낭리
0: 닐리 뱅게 논 마캬베 마네헤디 잉푸지 부닝 항 스타헤디 아피 아베 본뎃 본뎃 티 방나메 티 마티
1: 칼란
0: 말라 헴롱 마세 닐리게 탁봄 뱅폰봄 손자 굴랏타 이니게 비지플 헤 스타 빌롱 레델 본뎃 티 로마티 아마치 이벤 마미 투센 라 헤 도칸도 욕플롯 땡르테 바니제 툼나겐데 뎃보 비마닝 행 아망 라리트루 노노노 포이게 데이브테 방아 심플 낭탄 캉포 게 닐리 부 랑포 도르 피포 택포 땡르테 나 엔노이 부포 낭치엔 포 돈자
1: Meselonin li than bachini ponopot anutina bang phi mate swarlo tum an anutin same pe bang ke thak me ma nang li than bachini pon
0: ए अनुतिन थाकमियात ए किसुमाना अपि थाकनु दोमा दिदि लामिरा पोहिता के थाकनु दो थाकमि दो थाकनु दो निलि के थाकनु निलि माता है बिने मिरा पोहि बांके थाकनु निलि निजे या जिचिनिलो जे प्रमाण नमा दिदि अंकु इनुरा कोर जांग निलि ल नाय चाली दोन ल निलि बांगता नि निजे के थाकनु पुमा हालान सिपा थाक पो पुजाले है माने अलंग टाइप पैक लोंग पो इनके नि फंदाई पैक नंग पा पिजि पुजाले है अमात पा थाक ल एकदम ला हि लोंग से दिया हन दागर दागर जा লাগে থাকটা মানে ট্যাংন এডালো আপি হে আমা হু আফি বাংকে লাসো আপি আহি বনাই নে দামে আংসে সি থাকারে জালো অসুপি বাং হে আংকো লাং চালি জি পুলো আকো আফি দপ সে আংকো নি লিরান পিঠুলো আমা আফি দ বাংে টাং থরলো এঙ্গেল পেন কিছু মানে পিলু তা থাকনো দো থাকনো তে সোদে বা লাসন হেদি কিছু চটকালি মানে আমুনি কিছু মানে সনাবে দে টি টি দুন মাতে লা নিলি মাতা বাং আপি কে থাকনো এনিজি হন চে নাম নাই এনিজি হন নাম পেন থাকলো তে থাং থে বাং কে নামা হন থাকলো বলো তে হেদি লাসন সোদে পো বা মুনিত লাসন হেডি আপ্রাণ দাম জুই দিতি যা হে ওলাসন ধোকক দিতি নীলি জুং জুং তা লাসন লাসে থাকমিয়াত এ তা চারলি মে জং সে হেডি কে থাক নিং হাঙ্গ তুম পোলোতে লা ওকর জাহন পেসে চারলি আছি কি মে আজাত আহি সিতা হে পিয়া হি মা তা চারলি আ নাং পোপিনে ভংরং সু তা হ আফি দপ তা হ সুভে তা হ বুদু ও মাটি কার বিয়া পিনি তা মেন হে আফি দপ আ সুভে তা রং খাঙ আহি থ মিরা পু তা হ রটা হেমা পিনি তা হ চেকলং সয় হি তা হ দু ও মাটি
1: লাই কে থাক মে কে থাক নো আবাং কে লাল লা ওকর জাং হত বাং কে আজাত আমাং লাই থাক সি তা চকল পুলো মানি মতে কসন
0: লা তুম মানে হেদি চার্লি ই মানে লা সঞ্জাল দে চার্লি পালাং না সোদেত পমা দিদি সোদেত পুলোতে কে থাক নো লো লা মানে ওকর জাং হই চার্লি নাই বাং কে লা পুল হে আলাং কে নো এত লাং মা দিদি নন সাপে মার হত বাং কে কে চার্লি বাং কে আহে মা সর দজি আসমার দই মা দিদি মানে কি সু সু রুই রুই দা দিদি মাতে ও লাসি পারসন চার্লি আছে কি মেলা নিং মা থাতেং তে নীলি জুম জুম মাথা টেংকে
1: নাংলি কে থান পন কে লালো কে থাকনো ওয়াং থেক প্লনতে হেম সেটা মে সুরুই রুই দেত
0: সুরুই নে
1: লাবাং কে কে থাকনো ওয়াং থেক লাপল নিন্দি
0: ও আং থেক লো লাকে
1: মেসেন লনি নালে থান পাচিনি পন পত লা থেরাং কে থাক আচিবুর তে কর মহেত নাংলি কি পুক লা কে থাক আলং কো পিপিয়া সন সি কে নাং সলনি নালে থান পাচিনি পন জিম
0: লা কাচিবুর আলং আবাং কে হারপি দপ থেলাং পং দপ আকান্তি দপ এংখেলা আই দই পুটা দো লাগে হাপুকাং দই পনা প্রাংসি ফান্না হে লাস অদুংকে থেলাং পং আ থেলাং পং বাংকে আসাই পা রাং ফান এংকে ইয়াউ বেগ দো কি রুং ফান এংকে হারপি বাংকে কে থাক আসাই পা রাং ফান থিনিংকে লাগে হালা হন হেদি কিচি বুড়ি জি ফানল থিহু বাং পাবুর পমাতিলা দা এংকে লাসে থাক পো এংকে লাপেন্সি এ আসাই

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলস ফ্রন্ট আৰু বড়োলেণ্ড পিপুলস ফ্রন্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবে এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনীও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলিও প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী মোদীজী কে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰো এক্টিভ গভৰ্ণমেণ্ট প্ৰো ৰেছপঞ্চিবল গভৰ্ণমেণ্ট একাউণ্টেবল গভৰ্ণমেণ্ট ৰিপৰ্ট কাৰ্ড।

অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশি দিয়া ভাষণত শ্ৰী জোছেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণৰ বাবে কাইলৈ বিধানসভা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ NCRBৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 জন লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধজনিত গোচৰৰ সংখ্যা আছিল 68,937, 2023 চনত এই সংখ্যা 64,959লৈ হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা

যে কেন্দ্রীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ NCRBৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1 লাখ জনসংখ্যাৰ মাজত 418 জন লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধ জনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959লৈ হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552লৈ হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সম্ভাৱ্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাসমূহৰ সৈতে বিভিন্ন ৰাজ্যত প্ৰতিবছৰে দেখা দিয়া বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে।

0: স্বতন্ত্ৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্নৰ ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময়ী নহয়, তেওঁ কৰুণাময় আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্ভাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
1: বঁটাটো লওঁতে মোৰ অনুভৱ মানে মোৰ আজিৰ দিনটো ইমান মেমৰেবল মোৰ কাৰণে। মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পী। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি এইটো মোৰ কাৰণে আজি 10 মে মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
0: উল্লেখযোগ্য যে 1998 চনৰ পৰা পিটিআই গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দুৰ্ভাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অফ ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত এক সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলাৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, সীমান্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মিজোৰামৰ উত্তৰ কাৱৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা, পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। কাছাৰক্ষীয়ে আজি 2টা পৃথক মাদক দ্ৰব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ সোণাইৰ গাছতলা আৰু লাইলাপুৰ এলেকাত অভিযানত প্ৰায় 564 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 2জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় 2,82,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰা

0: ক্ষেত্ৰত হোৱা বিলম্বক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰেই সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰিৰ বাবে গৈছো অৰুণিমা গোস্বামীৰ কাষলৈ।
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ধেমাজি জিলাৰ চিচিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা অৱস্থাত এজন লোক সন্ধানহীন হয়। চিচিমুখৰ তাপিত গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন লোকজন নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই জিলাখনত নতুন ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অধীনত আয়োজিত জিলাভিত্তিক এথলেটিকছ প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 300+ প্ৰতিযোগীয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোচ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 12 অভাৰত 2টা উইকেট হেৰুৱাই 142 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আনখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৰহাট জিলাৰ বামুণপুখুৰীৰ ৰবি বৰুৱা গাঁও নিবাসী ৰবি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীননাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। শৰ্মা শিমলুগুৰি মৌজা ভাগৱত চৰ্চা সমাজ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আকাশবাণীৰ নিয়মীয়া শ্ৰোতা শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDA বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। PTIৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।